0: In an era increasingly defined by environmental degradation, the simple act of planting a tree is a profoundly powerful and essential tool for safeguarding our planet's future. The government's role in tree plantation extends far beyond organizing ceremonial events. It is the essential architect, financer, enforcer, and facilitator that transforms efforts into a national movement for a greener future.
1: Women for Trees, itu kia se wale Ministry of Housing and Urban Development laga initiative ekta se Amrut Mitra begine. Aro itu laga do duita scheme laga convergence ase Amrut aro DNULM mission itu duita laga convergence ekta ase. Din Dayal Antyodaya Yojana National Urban Livelihood Mission itu laga mission do wale urban poverty elevation urban de town de dukhya manu khange uplift kuribole uthabole laga program ase itu government of india laga initiative ase scheme components main charta ase itu kan do self employment program itu individual ke bi die loan aro groups self help group kan ke bi modob kure interest subsidy degine second to le ami kan laga street vendors town de bohigine subji bika kan ke support kure tin number to le smid koe itu laga under de self help groups kan ke form kuribo aro tai kan ke financial modob die aro tai kan ke guide kure number 4 to le shelter for urban homeless SUH patient attendance lodges koigine ami kan hospital de bi patients laga attendance khan ke bohi bole para jaga banai gine di thage scheme number 2 to le amrut koi atal mission for rejuvenation and urban transformation itu bi central scheme ase 2015 bara shuru gine itia 2025 10 years ram kori ase itu laga main objective to hole urban laga dukhya manu khan ke infrastructure basic kham dibole laga objective ase scheme laga component to hole water supply sewerage or septage management storm water drainages urban transport or parks or green spaces develop kore women for trees itu laga program to hole itia ami khan dikhi pa climate change environmental issues itu laga national aro international agenda align kuri kine kinega hoi kine maiki khan bara modob kuribo parebo kinega hole maiki khan bara climate change te contribute kuribo itu laga initiative ase aro itu laga do component do hole do tree plantation campaign ase yade maiki khan self help groups khan bara initiative loi kine kurile bole laga ami khan la town de kuribo le laga ase scheme to amikan 10 towns Kohima Dimapur Paren Junaboto Wokha Mokchun Longleng Tumsang Kifri aru Pek 10 ULBs dosta town de itu implement kore ase amikan jaga choto hoa bara etia estimated kore laga to hole 1450 trees iman plan kore bole he jaga paigine ase ajitak 560 gas plant kuri loise aro self help group 11 ta participate kuri ase aro 11 self help group de women members to sob milai le to 84 self help group members ase ami khan tree laga species khan kile select kuri kine ka select kuri se bole ami khan laga department do specialized department hoy itu bara ami khan forest department laga expertise aro tai khan laga opinion seek kuri kine itu khan select kuri ase 10 towns de ami khan trees plant kura laga do forest department laga nursery de thaka tai khan bara itu species select kuri kine thaka itu laga town aro itu laga area aro itu laga environment fit kuri bole laga trees khan select kuri kine plant kuri ase ami ekta example ko bole mon thaka do Kohima de do forest department khan bara suggest kura do cherry tree itu species to Kohima de suitable ase koshe itu bara ami khan itu plant kore ase cherry laga gas to hale to blooming season de phul ula tam de town ke bishi sundor kore dosra choto moto pines bi ase kumba towns de medicinal plants bi propose kore ase fruit গোটেই দূৰি কিনে খাব পৰা লগা এইটো লগা ফ্ৰুটছ খাম বে কোনোবা টাউনতে কোনোবা পাৰ্ক এইটো এইটো খাম বে প্ৰছ কৰি কেনে আছে এইটো লগা ইউনিক ফিচাৰটো কি আছে বোলে মেইনটেনেঞ্চটো হ'লে 3 to 4 years মিনিষ্ট্ৰিটো চেল্ফ হেল্প গ্ৰুপখনকে মদ কৰি কিনে তাইখনকে চাব কৰি দিয়া লগা আছে এইটো কাৰণে এইটো ইউনিক আছে অমৃত মিত্ৰাটো হ'লেতো খালি এতিয়া ৱমেন ফৰ ট্ৰিজেন হৈ কিনে এনভাইৰমেণ্টেল ইছ্যু দোচৰা বি এড্ৰেছ কৰাটো হ'লে কহিমা আৰু ডিমাপুৰ লগাতে ইউ এল বি টাউনছে ৱাটাৰ টেষ্টিং বি কৰি যায় আছে আৰু এইটো লগা ফ'কাছটো হ'লে চেল্ফ হেল্প গ্ৰুপখন পৰা কমিউনিটি এংগেজ কৰি কিনে তাইখন লগা এৱেৰনেছ ক্ৰিয়েট কৰিবলৈ লগা এটা অবজেক্টিভ আছে আৰু ছেকেণ্ডটো হ'লে চেল্ফ হেল্প গ্ৰুপখনকে ট্ৰেইন কৰিব আৰু তাইখন পৰা তাইখন লগা কলনি তাইখন লগা নেবাৰহুডে মানুহে তাইখন লগা নেবাৰহুডে এৱেৰ কৰিব আৰু হেল্প কৰিব এইটো লগা আছে থাৰ্ডটো হ'লেতো এনভাইৰমেণ্টেল এডুকেশ্যন নেবাৰহুডে এৱেৰনেছ ক্ৰিয়েট কৰিবলৈ লগা ট্ৰিজ প্লানটেশ্যন লগা এৱেৰনেছ আৰু ট্ৰিজ লগা এনভাইৰমেণ্টেল ইম্পৰ্টেঞ্চটো এইটো শিকাবলৈ লগা আছে এটা আছে আৰু নেক্সটটো মনিটৰিং এণ্ড ইভেলুৱেশ্যন এইটো হ'লে এনভাইৰমেণ্টেল এক্টিভিটি কৰা কাৰণ লগাটো কেনেকুৱা ট্ৰেক কৰিব কেনেকুৱা প্ৰজেক্টটো ছাপৰ্ট কৰিব কেনেকুৱা ট্ৰেক কৰিব আৰু কেনেকুৱা আগে যাব এইটো লগা কি এটা আছে আৰু ছাষ্টেইনেবিলিটি প্ৰেক্টিচেছ আমি কাৰণ লগা জেগাতে আমি কাৰণ লগা গড় ওচৰতে কি স্পেচিছ হ'লে ভাল হ'ব এইটো লগা আইডেণ্টিফাই কৰি কিনে কৰিব এইটো কাম কি তাইখনকে ট্ৰেইন কৰিবলৈ লগা আছে
0: The Women for Trees campaign is a beacon of women's empowerment. It provides economic opportunities, skill training, and a newfound sense of agency.
1: Kile Maiki khan ke initiative lobole lagi jaise ko adu Maiki khan group form kori gine thagi jaise bole ta khan bishi age jabo pare very successful aro itu do ami khan microfinance te bishi successful stories all india level te aro UNDP laga experience te bi দেখি পাইছে এইটো পৰা এইটো লগা ইনিচিয়েটিভটো মাইকী খাম পৰা এনভাইৰমেণ্টেল ইছ্যুজ এড্ৰেছ কৰিব পৰা লগা প্ৰগ্ৰাম এটা আছে এন ইউ এল এমতে মাইকী খাংকে বেছি ইম্পৰ্টেঞ্চ দিয়ে তাইখনকে হেল্প কৰিব ট্ৰেইন কৰিব তাইখনকে গ্ৰুপ গ্ৰুম কৰি কিনে তাই লগা কলনীত পৰা চুৰু কৰি কিনে কেনেকুৱা নেবাৰছ খানকে কনভিন্স কৰিব এইটো লগা কথা আছে আৰু এইটো লগা কম্পনেণ্টছ খানটো তাইখনকে লাইভলিহুড এক্টিভিটিজ খান শিকায় ৱুমেন এম্পাৱাৰমেণ্ট লগা বি শিকায় আৰু ছ'চিঅ' ইকনমিক ফেব্ৰিক অফ আৰ্বান কমিউনিটিজ তাইখনকে এইটো কাৰণ জানাবলৈ শিকায় মিনিষ্ট্ৰি অফ হাউজিং এণ্ড আৰ্বান এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লগা এটা ইনিচিয়েটিভটো এক পেট মা কে নাম আমা লগা নাম পৰা একটা গাছ চেল্ফ হেল্প গ্ৰুপ আৰু ৱুমেন খান পৰা জেগাটো আইডেণ্টিফাই কৰিব আৰু তাইখন পৰা প্লান কৰিব কেনেকুৱা গাছটো কেনেকুৱা লগাব এইটো বি তাইখনকে ট্ৰেইন কৰিব আৰু তাইখন হেনকে বি নিজে কেনেকুৱা হ'লে ভাল হ'ব এইটো ফ্ৰীডম অফ প্লানিং এইটো বি দি কিনে কৰি আছে আৰু প্লান হোৱাৰ পিছতে এনচিউৰিং দিয়াৰ ছাৰ্ভাইভেল কেনেকুৱা হ'লেতো তাই এইটো মৰি কিনে ডাঙৰ গছ বনাব এইটো লগা ভাৱনা ভৰা কৰি আছে
0: দ্য ৱিমেন ফৰ ট্ৰিজ কেম্পেইন ইজ মোৰ দেন জাষ্ট এন এনভাইৰনমেণ্টেল ইনিচিয়েটিভ ইট ইজ এ পাৱাৰফুল ছ'চিঅ' এনভাইৰনমেণ্টেল ইণ্টাৰভেনশ্যন দেট ষ্ট্ৰেটেজিকেলি এম্পাৱাৰ্ছ ৱিমেন to become active agents of positive change in urban landscapes, fostering a greener, healthier, and more equitable future.
1: Project laga motivation to holi to ekta to holi to beautification of the town ase town ke sundor koribo aur ekta to holi to environment nibede water bodies ami kam town de lake te thaka laga area usore plan kori ase parks thaka laga usore bi kori ase আৰু স্কুলছ কলেজেছ লগা ওচৰতে বি ঘূৰি আছে গভৰ্ণমেণ্ট কলেজেছ গভৰ্ণমেণ্ট অফিচেছ এইটো কাৰণ লগা ওচৰতে বি টাৰ্গেট ঘূৰি আছে আৰু এস্পেচিয়েলি আমি কাৰণ লগা টাউনছটো হ'লেতো ছোটো আছে আৰু হিলি আছে ৰাস্তা বি ছোটো হৈ আছে হ'লে বি ৰাস্তা ওচৰতে ঘূৰিলে সুন্দৰ হ'ব ভাৱনা হৈ কিনে এলং দ্য ৰ'ড প্লান কৰি আছে এইটো ঘূৰা সময়তে আমি কাৰণ চেলেঞ্জেছ খানটো আইডেণ্টিফিকেশ্যন অফ দ্য প্ৰপ'জ লোকেশ্যন কেলে মানে এইটো আমি কাৰণ লগা টাউনটো হিলি আছে আৰু মাটিটো হ'লেতো পাব্লিক লগা নহৈ কিনে প্ৰাইভেট আছে এইটো কাৰণে প্লানটেশ্যন কাৰণে মাটি পাবলৈ কমতি আছে আৰু পাব্লিক প্লেচেছ পাৰ্কছ বেছি ছোটো আছে আৰু কোনোবা জেগাতে গছ বি থাকি যায় এইটো কাৰণকে ডিষ্টাৰ্ব কৰিবলৈ নেপাৰে যায় আৰু হিৰি টাউনশ্বিপ হোৱাৰ পৰা ৰাস্তা বেছি ছোটো আছে এইটো কাৰণে এলং দ্য ৰ'ড প্লান কৰিবলৈ বি ইছ্যু বেছি ওলায় আমি কাৰণ লগা ইনিচিয়েটিভটো ৱুমেন কাম পৰা কৰি আছে এনভাইৰনমেণ্টেল ইছ্যু তো global concern hua bara different initiative by different agencies itu bi ulai ulai ase itu bara itu kan bi all of overlapping kura laga bi dekhi thake aro ami kan dosra jaga na pa bara along the road plan kura laga towns tu itu kan all focus kura ase aro ekta challenge tu hole rasta do choto hua bara rasta stretch pura width ki man ase tate gari jai thake itu bara plan kura bole time de khundia do digging kura time de বেশি চ্যালেঞ্জিং আছে বেশি টান হয়ে কিনে মাইকী খান পরা এই খুঁদিবলে বি টান পাই থাকে জায়গা থাকলে বি ল্যান্ড ওনার পরা রিসিস করে এলাও নেগুড়া লাগাবে দেখি পাই আছে
0: প্ল্যান্টিং ট্রিজ ইন আর্বান এরিয়াস ইজ অফ প্যারামাউন্ট ইম্পর্টেন্স আনলাইক ন্যাচুরাল ফরেস্ট আর্বান গ্রিন স্পেসেস ডিরেক্টলি ইম্প্যাক্ট দ্য ডেইলি লাইফস অফ আর্বান পপুলেশন অ্যাক্টিং অ্যাজ ভাইটাল লাংস
1: আর্বান তো হলে বস্তি পাৰ্বে গৰম আছে এইটো কিলে গৰম আছে কলে গড় বনা লগা মেটেৰিয়েলটো বালু চিমেণ্ট চলায় আৰু আলিকাতৰা কয় আমি কাৰণ আছফাল্ট এইটো মেটেৰিয়েলটো বস্তিতে নাপায় আৰু টাউনতে পোৱাটো হ'লে গৰম এবজৰ্ব কৰাটো বেছি ঘূৰে এইটো পৰা গৰম হয় আৰু দোচৰাটো হ'লে টাউনতেতো হ'লে পানী গিৰেলেবি ৰেইন ৱাটাৰটো পূৰা জলদি নাদী দি যায় কিনে এনেই নিচিতে যায় যায় তো এনেকুৱা আছে ৰুৰেল এৰিয়াছটো পানীৰ ৰাণ অফটো হ'লেতো কমতি আছে আৰু এবজৰ্ব কৰি কিনে মাটি দি যায় কিনে তাতে পৰা আস্তে আস্তে পাৰ্কুলেট কৰি কিনে মাটি দি বি যায় যায় আৰু টাউনতেতো হ'লে আমি কাৰণ কাৰ্বন ইমিশ্যন কয় গাড়ী বেছি হয় আৰু গাড়ীৰ পৰা তেল জ্বলা লগাটো ইমিশ্যনটো হ'লেতো এনভাইৰনমেণ্ট দিমিতে ভাল নাই এইটো কাৰণে UHIE লগা চাইলেতো আৰ্বানটো বেছি গৰম হৈ থাকে
0: As we reflect on the many conservation efforts, it is impossible to overlook a truly inspiring force behind the greening of our urban landscape, the Women for Trees campaign.
1: Aji laga government aru department laga initiative para kura laga scheme aru program laga de apunar kanke ekta challenge kuri diya ase. Ami kan trip plan kuri thake. Olebi itu la importance ne jane kene kumba plan kuri lebi kumba para biya kuri de. আৰু এইটো লগা ভেলিউটো ইম্পৰ্টেঞ্চ নিদিয়ে এইটো নিমিত্তে আজি আপোনাৰ কাৰণে ক'বলৈ মন থকাটো মানুহ পৰা প্লান কৰা লগা নহয় কিনে আমি কাৰণ চব একটা একটা ট্ৰি প্লান কৰিলে পাঁচ দহ চাউল ভিতৰতে আমি কাৰণ লগা টাউনছটো বেছি সুন্দৰ দেখি যাব আৰু বেছি গ্ৰীনেৰী গ্ৰীণ হৈ যাব
0: ৰিমেম্বাৰ চুজিং এ নেটিভ ছেপলিং ফৰ মাই ৰিজন হেল্পছ আৰ লোকেল ইক'চিষ্টেম থ্ৰাইভ Let your actions today grow into a greener tomorrow.
2: WFM Dragoban
3: 103 MHz
2: News, music and entertainment
3: This is FM Dragoban
2: FM 103 MHz

0: HIV low AIDS ta ju jin yek nu tro tsan ga shi ra chen
1: de mi a phi bri parong lo HIV low AIDS prevention and control a jin yu ho tro tsan hi le HIV won kala mi ta mi kan ji n tsan lo ng rang ge nyu so bi
0: lo tho ta ge sha phi te mi ga shi lo sa da lo tho ga cha cha nyu HIV jin ga ta mi shi ra chen ga te ta ju hi ga len zum bi
1: ngung ga shi ra chen ne kan di ka zum me ten so lo ti le nu
0: Nagaland state AIDS control society le ka ta sha hi ge sa ron tsu shi bi
2: FM Dragon Band
3: 103 MHz
2: News, Music and Entertainment
3: This is FM Dragon Band
2: FM 103 MHz
4: Alright dear listeners, here is the real-time traffic update for Kohima. From Moongkhola to PHQ Junction, the status of traffic is moderate for northbound and light for southbound. The alternate route for this will be Old Ministers Hill to GL Colony. From PHQ Junction to Mesa Junction, the status of traffic is light for northbound and moderate for southbound. The alternate route for this will be Lady Miles Road. From TCP to Razu Point, the status of traffic is moderate for both north and southbound. You can opt for the alternate route, that is box cutting to NHAK Junction to Census Point or Pulbari to Kuchisi Ground to Razu Point. From Razu Point to Census Point, the status of traffic is also moderate for both north and southbound. The alternate route for this will be Census Point to NHAK Junction. From High School Junction to Census Point and from NHAK Junction to Census Point, the status of traffic is light for both north and southbound. So there you have it, dear listeners. That was the real-time traffic update. Make sure that you guys follow traffic rules and drive safely. Coming up next is your program, Rural Connect. Stay tuned.
2: FM Dragon Band
3: 103 MHz
2: News, Music and Entertainment
3: This is FM Dragon Band
2: FM 103 MHz
5: Itu Akashwani Kohima Itu Adias Rural Connect Program Apni Khan Huni Thaka Sob Manikibi Namaskar Aro Ami Khan Laga Program Te Swagat Kuri Ase আৰু আজি ৰাতি আমাৰ ৰুৰেল কানেক্ট প্ৰগ্ৰামতে কাল্টিভেশ্যন অফ চিচামাম কোৱাপতে কিছুমান কথা কৈ দিয়া হ'ব
6: চিচামাম কোৱাটো তিল বিলেবি কৈ থাকে আমি খান তিলটো লৈ কিনে আলগ আলগ জিনিছবিলাক বনাই থাকে বেছি ফালেতো কাৰখানা খানতে তেল বনাই মিঠাই আলগ আলগ দি বনাই থাকে আৰু এইটো তেলটো মানুহ কাৰণে বেছি ভাল হোৱা এটা তেল আছে তিল লগা তেলটো মানুহ লগা গাঁৱতে লাগিয়া আৰু মানুহ কাৰণে বি ভাল হোৱা বেছি আছে তিল লগা তেলটো জলদি কৰি কিনে বি বিয়া হৈ নাযায় দুচৰা তেল খানটো বেছি দেৰি ৰাখিছে কৰিলে খাইলে মানুহ লগা গাঁৱতে বিয়া হোৱা বেমাৰ ওলাই দিয়া এনেকুৱা বি থাকে কিন্তু চিচামাম কোৱাটো ফট কৰি কিনে বিয়া হৈ নাযায় কেলে মানে চিচামলিন কৈ কিনে থকা কাৰণে এইটো বেছি দেৰি বি থাকিব পাৰে আৰু মানুহ লগা গাঁৱৰ কাৰণে বি বেছি ভাল আছে চিচামাম নহলেবি তিল কৈ থকা এইটোতো আমাৰ নগা মানুহবি বেছি খাই থাকে আলগ আলগ ৰকম কিচিম জিনিছ বনাই কিনে খায় আচল কৰি কিনে তৰকাৰীবিলাক বি বনাই কিনে খাই থাকে খুন্দি কিনে তিল বি শিলাম লগা জাত একটা আছে হলিবি তিল তালাগা গুটি অলপ চেপ্তা আছে শিলামটো তালাগা গুটি গোল গোল হয় তিল লগা তেলবিলাক বনাই লোৱা নহলেবি জিনিছ আলগবিলাক বনাই লোৱাৰ পাছতে তালাগা চামৰা

লৈ 9 কুইণ্টল টপ পাবলৈ পাৰে। তিল লগা খেতি কৰা সময়তে বি অৰ্গেনিক মেনিয়ৰবিলাক, ফাৰ্ম য়াৰ্ড মেনিয়ৰবিলাক ঢালিবলৈ পাৰে, নহ'লে বি ভাৰ্মি কম্প'ষ্ট খান বি ঢালিবলৈ পাৰে। 1 হেক্টৰ কাৰণে 5 টন ঢালিবলৈ দৰকাৰ হৈ যায়। বীজন ৰূপী দিয়াৰ পাছতেহে নহয়গৈ না, তিল লগা খেতি কৰিবলৈ কাৰণে 3 বাৰ 4 বাৰ খুন্দিয়া সময়তে, সবচে লাষ্টবাৰ খুন্দিয়া সময়তে ভাল কৰি কিনা মূলবিলাক পুৰা খেতিতে ঢালি দিবলৈ লাগে, আৰু এইটো লৈ কিনা মাটিটো খুন্দি কিনে মিলাই দিবলৈ লাগে। তিল লগা খেতিটো একদম ডাঙৰ হিচাপতে কৰিবলৈ আছে কৈলে দাৱাইবিলাক বি লগাবলৈ লাগে, নহ'লে বি বায়' ফাৰ্টিলাইজাৰ্ছবিলাক বি লগাবলৈ লাগে। এইটো কাৰণে এজ'টোবেক্টাৰ আৰু PSB বায়' ফাৰ্টিলাইজাৰ্ছ এইটোতো 500 গ্ৰাম লৈ কিনা 250 ml পানীতে মিলাই কিনা 4 কেজি বীজনতে মিলাই দিবলৈ লাগে। ছিড ট্ৰিটমেণ্ট মানে বীজনতে মিলাই কিনা বীজনটো ঠিক ঠাক কৰি কিনা ভাল কৰি কিনা ওলাবলৈ দিব কাৰণে মিলাই কিনেহে খেতিতে লগাবলৈ লাগে। খেতিতে ৰক ফচফেট 20 কেজি, নহ'লে বি O5 HA1 এইটো খান বি ঢালিবলৈ দৰকাৰ হয়। বীজন নেফেলা আগতে তিল লগা খেতি কৰিবলৈ মাটি তৈয়াৰী কৰি থকা এইটোতে মিলাই দি কিনা ভাল কৰি কিনা পুৰা মাটিৰ লগত খুন্দি কিনা মিলাই দিবলৈ লাগে। তাৰ পাছতেহে তিল লগা বীজনটো ৰুপিলে ভাল হ'ব। তিল লগা খেতি কৰা সময়তে পানী বেছি দৰকাৰটো নহয়, একদম চোকা হৈ যাবি ভাল নহয়, কিন্তু পানী বেছি খেতিতে লগাবলৈ দৰকাৰ নহয়। পানী পৰা সময়তে জুলাই অগষ্ট এনেকুৱা সময়তেতো তাই নিজেহে ভাল কৰি কিনে ওলাব পাৰে। তিল লগা খেতি কৰা সময়তে পানী বেছি পৰিছে কৰিলে বি পানী লগা ৰাস্তা নালাবিলাক ভাল কৰি কিনে চাই কিনে পানীটো ফট কৰি কিনে পলাবলৈ দিব কাৰণে বি তৈয়াৰী কৰি দিবলৈ লাগে। তিল লগা খেতি লগা মাজে মাজেতে 15 cm খাল্টা আৰু 25 cm ডাঙৰ 6 cm 6 cm ফাৰাক কৰি কিনে চব মাজতে এনেকুৱা পানী পৰা সময়তে পানীকে পলাবলৈ দিব কাৰণে নালাটো বনাই দিবলৈ দৰকাৰ আছে। চিচামাম নহ'লে বি তিল লগা খেতি কৰা সময়তে বেছি কামজাৰি কৰি কিনে কামবিলাক কৰিবলৈ দৰকাৰ নহৈ যায়। বীজনটো ফেলাই দিছে কলে বীজন ফেলাৰ পাছতে 20 দিন মাজতে হাবি গাছবিলাকটো ভাল কৰি কিনে চাফা কৰি দিবলৈ লাগে। নিজৰ হাত পাৰিবি ভাল পৰা ওলাই কিনে চাফা কৰি দিবলৈ লাগে, আৰু ফাউৰাবি লৈ কিনে মাটি অলপ লৈ কিনে ঢাকি ঢাকি দিবলৈ লাগে। এনেকুৱা কৰি কিনে চাফা কৰি দিছে কলে তিল লগা গাছটো বাঢ়ি কিনে উঠি কিনে হাবি গাছবিলাকে ওলাবলৈ নাদি যায়। এইটো কাৰণে তিল লগা খেতি কৰা সময়তে এক কিচিমটো ভাৱনা কৰিলে হাবি গাছ কাৰণে বেছি সময় ফেলাই কিনে কামজাৰি কৰিবলৈ দৰকাৰ নহয়। তিল লগা খেতি কৰা সময়তে পোক বীমাৰবিলাক বি থাকি যায়, এইটো কাৰণে এইটো বি বেছি হুঁচিয়াৰ কৰিবলৈ লাগে। পোক বীমাৰ লাগিবলৈ নাদিবৰ কাৰণে বীজন ৰুপিয়া সময়তে বীজনটো ভাল কৰি কিনে ট্ৰিচোডাৰ্মা SPP কৈ থকা এইটো 5 গ্ৰাম লৈ কিনে 1 কেজি তিল লগা বীজনটো মিলাই দিবলৈ লাগে। এইটো লগা হিচাপ পৰা আমি হান কিমান কেজিৰ খেতিতে ৰুপিবলৈ আছে মনতে ইয়াত ৰাখি কিনে মিলাবলৈ লাগে। এইটো মিলাইছে কৈলে ষ্টেম ৰথ মানে তালগা গছ পুচি যা, তালগা ঢালবিলাক পুচি যা, আৰু পোকা ফাইটপ থৰা ব্লিট কৈ কিনে কৈ থকা এইটো বি হাতাই দে। যদি ফাইটপ থৰা ব্লিটটো বেছি আছে কৈলে এইটো জেগাতে খালি চিচামাম নহ'লে তিল একলা ৰুপি নাথাকিবলৈ লাগে। ৰোটেশ্যন পৰা জিনিছবিলাক ৰুপিবলৈ লাগে, মানে এক চালতে একটা কিবা ৰুপিছে কৈলে আকৌ আহাবাৰ দোচৰা কিবা ৰুপি কিনেহে তিল লগা খেতি কৰিবলৈ লাগে। নহ'লে বি 2টা জিনিছ 3টা জিনিছ একেলগত মিলাই কিনে ৰুপিবলৈ দৰকাৰ হয়। ফিলডি কৈ কিনে এটা বীমাৰ আছে, এইটো বি তিল লগা গছ খান্তে বেছি লাগি থাকে আৰু নোকচান কৰি দি থাকে। এইটো কাৰণে এইটো বি বেছি হুঁচিয়াৰ কৰি কিনে চাই যতন কৰিবলৈ লাগে। যদি ফিলডি বীমাৰটো তিল লগা গছতে লাগিছে কৈলে ভাল কৰি কিনে এইটো বীমাৰ লাগি যা লগা গছখনটো ওলাই দিবলৈ লাগে আৰু জ্বলাই দিবলৈ লাগে। আৰু দোচৰা এটা পোকা আছে শ্বুট ৱেপৰ কৈ কিনে এইটো আহিছে কৈলে নিম অইলবিলাক লৈ কিনে ছেটকাই দিবলৈ লাগে, স্প্ৰে কৰি দিবলৈ লাগে, যোনটোতো বজাৰ খান্তি বি পাবলৈ পাৰিব। এইটো কাৰণে তিল লগা খেতি কৰিছে কৈলে এইটো খান বি মন ইয়াত ৰাখি কিনে জ্বলাবলৈ লাগে। তিল লগা খেতি কৰা সময়তে খালি তিলহে নহয় কিনা দোচৰা জিনিছ খান বি ৰুপিবলৈ পাৰে, যোনটো খান আছে ধান মকৈ নহ'লে বি কুনি ধান
এনেকা খান বি রুপিব পারে, নহলে বি সিম খান বি।

0: লৈ কিনা মাজে মাজেতে ৰুপিবলৈ পাৰে। এনেকুৱা কৰিছে ক'লে দুটা জিনিস মিলা মিলি ৰুপিয়াৰ পৰা দুইটা বি ভাল পৰা ওলাব পাৰিব আৰু তালাগা লাভ ৰাস্তা বি আছে। আগতে কৈ দিয়া নিচিনা তিল লগা খেতি কৰাটো 70 পৰা লৈ 75 ডেইজ মাজতে তিলটো গুটি ধৰি যায়, নহ'লে বি 80 পৰা লৈ 85 ডেইজ, নহ'লে বি 80 পৰা 90 ডেইজ এনেকুৱা মাজতে জাত জাত লগা ওপৰতে আছে। এইটো পৰা তিল লগা গুটিখানটো চব ধৰি লৈ কিনা কাটিবলৈ আছে ক'লে ভাল কৰি কিনে চাবলৈ লাগে। যেতিয়া তালাকা ষ্টেম ঢালটো য়েল' হৈ কিনা হালধি ৰং হৈ কিনা মৰি যোৱা নিচিনা হ'ব আৰু তালাকা পাতাখানটো গিৰি যাব, ঠিক ঠাক কৰি কিনা গুটি ধৰাৰ পাছতে এইটো টাইমটোতো তিলখান ছিঙি ল'বলৈ টাইম হৈ যাবি দেখি যায়। নহ'লে বি তিল লগা গুটি ধৰি কিনে থকা জেগা এইটোতো কেপচুলটো ফাটি কিনে ওলাই যায়, নহ'লে বি বুঢ়া হৈ যায়, এইটো খানটো এনে ছোৱা টাইমটো বি ফুটি কিনে ওলাই যায়। তো এনেকুৱা হৈছে ক'লে তিলটো ছিঙিবলৈ টাইম হৈ যাইছে কৈ কিনা জানিবলৈ পাৰে। তিলটো বেছি ভাল এটা আছে মানুহ লগা গাঁৱৰ কাৰণে বি বেছি ভাল। তিল পৰা তেলবিলাক বি বনাই থাকে আৰু কোৱা নিচিনা পৃথিৱী পুৰাতে তিলটো আলাগ আলাগ হিচাপ পাৰা বি খাই থাকে। আমি খান নাগা মানুহ খান বি চাটনি খান বি বনাই কিনে খায়, তৰকাৰীবিলাক বি বনাই কিনে খাই থাকে। এইটো পৰা তিলটো ৰুপিছে কৰিলে ভাল আছে আৰু বজাৰ খানটো বি বেপাৰ কৰিবলৈ কাৰণে বি বেছি ভাল আছে। খালি তৰকাৰী চাটনিবিলাকহে বনাই কিনে খোৱা নহয় কিনা, মিঠাই নিচিনা আলাগ আলাগ কি কিবি বনাই কিনে খাবলৈ পৰা বেছি আছে। ৰুটি খানটো বি ঢালি কিনে বনাই খাই থাকে। এইটো কাৰণে তিল লগা খেতি কৰিছে কৰিলে বি এটা ফাইদা ৰাস্তা ওলাবলৈ পাৰিব। আৰু আগতে কৈ দিয়া নিচিনা তিল লগা খেতি 1 হেক্টৰ কৰিছে ক'লে তিলটো 7 কুইণ্টল পৰা লৈ 9 কুইণ্টল তক পাবলৈ পাৰিব এক চালতে। আৰু আমি খান লগা ৰুৰেল কানেক্ট প্ৰগ্ৰাম শেষ নোহোৱা আগতে আকৌ এটা জানকাৰী, এনিমেল হাজবেণ্ডৰী এণ্ড ভেটেৰিনেৰী চাৰ্ভিচেছবিলাকৰ পৰাহে দিয়া জানকাৰী জনাই দিয়া হ'ব। এইটো আছে আফ্ৰিকান চোৱাইন ফিভাৰ। আমাৰ ষ্টেট নাগালেণ্ডে আলাগ আলাগ জেগা খানতে আফ্ৰিকান চোৱাইন ফিভাৰ বীমাৰটো লাগি কিনা গাহৰিবিলাক বেছি মৰি যাই থকা এইটো বি জানকাৰী জনাই আছে। এইটো কাৰণে আমি খান বেছি ভয় নকৰিবলৈ লাগে, কিন্তু হুঁচিয়াৰ কৰি কিনা কেনেকুৱা কদম উঠাব আৰু জানকাৰীবিলাক কেনেকুৱা শুনি আছে এইটো লগা হিচাপ পৰা কদম উঠাই যাবলৈ কাৰণে জনাই আছে। এতিয়া লগা সময়তে আমাৰ ষ্টেটে আলাগ আলাগ ডিষ্ট্ৰিক্ট খান চব টিভি এতিয়া ডিষ্ট্ৰিক্ট ভেটেনেৰী অফিচাৰ্ছ আৰু ফিল্ড ষ্টাফ এইটো খান চব কিবি হুঁচিয়াৰ আৰু আফ্ৰিকান চোৱাইন ফিভাৰটো কোনটো কোনটো জেগা খানতে বেছি হৈ আছে আৰু কেনেকুৱা হৈ আছে এইটো খান পৰীক্ষা কৰি কিনা কদম উঠাবলৈ কাৰণে বি জানকাৰী জনাই কিনা কামবিলাক লৈ যায় আছে। খালি তিতোহে নহয় কিনা মানুহ খান কিবি হুঁচিয়াৰ আৰু ভাল পৰা থাকিবলৈ আৰু গাহৰি খানকে ফাট কৰি কিনা আফ্ৰিকান চোৱাইন ফিভাৰটো লগা লাগি হ'বলৈ নাদিবলৈ কাৰণে বি জানকাৰীবিলাক জনাই যাই আছে। এইটো আফ্ৰিকান চোৱাইন ফিভাৰ বীমাৰটো লাগি কিনা গাহৰিবিলাক বীমাৰ হৈ থকা জেগা খানতে হুঁচিয়াৰ আৰু কি কদম উঠাবলৈ লাগে এইটো খান চব লৈ কিনা কামবিলাক কৰি যাই আছে। আচল কৰি কিনা আফ্ৰিকান চোৱাইন ফিভাৰ এইটোতো গাহৰি লগা বীমাৰ এটা আছে আৰু এইটো বীমাৰটো গাহৰিকে ফাট ফাট কৰি কিনে লগা লাগি হৈ যাই থাকে। কিন্তু এইটো বীমাৰটো আমাৰ মানুহ লগা গাঁৱতে ফাট কৰি কিনে নালাগে, এইটো কাৰণে আমি খান বেছি ভয় নকৰিবলৈ লাগে। কিন্তু গাহৰি পালি থকা মানুহবিলাকতো এইটো বীমাৰ পৰা গাহৰি খান মৰি যোৱাৰ পৰা বেছি লোকচান কৰি দি থাকে। এইটো কাৰণে জলদি কৰি কিনে কেনেকুৱা কৰি কিনে এইটো বীমাৰটো হাতাই দিব আৰু কেনেকুৱা কৰি কিনে বীমাৰটো গাহৰিকে লগা লাগি হ'বলৈ নাদিব এইটো লগা কদমবিলাক লৈ কাম কৰি যাই আছে। ইয়াতে ডিপাৰ্টমেণ্টে অনুৰোধ কৰি আছে পিক ফাৰ্মাৰ্ছ মানে গাহৰি পালি থকা মানুহ খান, নহ'লে বি একদম ডাঙৰ হিচাপ পৰা গাহৰিবিলাক পালি থকা খান, গাহৰি লৈ কিনে বেপাৰ কৰি থকা মানুহ আৰু গাহৰি লৈ কিনে একটা জেগাৰ পৰা দোচৰা জেগাতে লৈ যোৱা ট্ৰান্সপৰ্টাৰ্ছ এইটো খান কিবি আৰু ভিলেজ কাউন্সিলছ কলনি অথৰিটিজ আৰু আমাৰ মানুহ চব কিবি আফ্ৰিকান চোৱাইন ফিভাৰ বীমাৰ গাহৰিবিলাকে লাগি থকা কাৰণে কি কদম উঠাবলৈ লাগে এইটো খান লগা জানকাৰী দিয়া খান চবটো মন মিল মিলাপ কৰি কিনে আমি খান চব মানুহ একজন একজনকে মদত কৰিবলৈ কাৰণে বি জনাই আছে। আৰু এনিমেল হাজবেণ্ডৰী এণ্ড ভেটেৰিনেৰী চাৰ্ভিচেছ ষ্টেট ডাইৰেক্টৰেটবিলাকে জানকাৰী দিয়া হিচাপে জানকাৰী একটাটো আছে যদি কোনোবা জেগাতে আফ্রিকান সোৱাইন ফিভাৰটো লাগি কিনে গাহৰি খান মৰি আছে কৈলে ফট কৰি কিনে চবচে ওচৰ ভেটেনেৰী অফিচ নহলে বি ভেটেনেৰী ইনষ্টিটিউচন খান থাকিছে কলে ফট কৰি কিনে জেগেনে জনাই দিবলৈ কাৰণে বি কৈ আছে। দুইটাটো আছে, আফ্ৰিকান সোৱাইন ফিভাৰ হৈ যোৱা জেগা খানতেতো গাহৰি লৈ যোৱা আহা নহলে বি মাৰিয়া এইটো খান চব মানা আছে। এইটো কাৰণে মানা কৰিয়া এইটো খান লৈ কিনা যা আহা কৰা নহলে বি বেপাৰ কৰা নহলে বি গাহৰি কাটি কিনা বিক্ৰী কৰা এইটো খান কোনোবা মানুহ এইটো বীমাৰ হৈ যোৱা জেগা খানতে কৰি আছে কৈলে ফট কৰি কিনা ৰিপৰ্ট কৰিবলৈ কাৰণে বি জনাই আছে আৰু লৈ যা আহা কৰিবলৈ কাৰণে বি মানা কৰি আছে। তিনিটাটো আছে, চাত চাফা কৰি কিনে ৰাখিবলৈ লাগে আৰু গাহৰি খান কাৰণে বি ঠিক ঠাক কৰি কিনা নিয়ম মোতাবিকে কামবিলাক কৰি যাবলৈ কাৰণে বি জনাই আছে। চাৰ্টাৰটো আছে, যদি গাহৰিটো আফ্ৰিকান সোৱাইন ফিভাৰ নহ'লে বি গাহৰিটো এনে মৰি যা এনেকা হৈছে কলে এনে তেনে বাহাৰতে ফেলা নহ'লে বি নদী খান্দে নহ'লে বি ষ্ট্ৰীমছ নদী ছোট খান নহ'লে বি জংগল নহ'লে বি এনে মানুহ থকা লগা ওচৰ খান্দে বাহাৰ খান্দে এনে তেনে ফেলাবলৈ মানা কৰি আছে। আৰু আফ্ৰিকান সোৱাইন ফিভাৰ হৈছে কৈ কিনে আমি খান বি মন বেছি খোজ খোজ নহ'লে বি ভয় খা এনেকা বি নকৰিবলৈ লাগে নহ'লে বি জানকাৰী এনে তেনে মানুহ খান কোৱা লগা কথা খান বি ফাট ফাট বিশ্বাস কৰি কিনে কদমবিলাক নুঠাবলৈ লাগে কি জানকাৰী জানিবলৈ লাগে এইটো খানটো ভেটেনেৰীবিলাকৰহে জেগেনা বীমাৰ হৈ থকা জেগা খানকে মানুহ খানকে জনাই দি থাকে তো এইটো লগা হিচাপতেহে কদমবিলাক উঠাবলৈ লাগে কিন্তু আমি খান মন খোজ খোজ হৈ কিনে একদম ভয়ে পৰা কদমবিলাক নুঠাবলৈ কাৰণে বি জনাই আছে। আৰু এনিমেল হাজবেণ্ডৰী আৰু ভেটেনেৰী ছাৰ্ভিচেছ ডাইৰেক্টৰেট পৰা মানুহ খানকে এনে তেনে খবৰবিলাক নহ'লে বি এনে তেনে মিছামিচিতে কথাবিলাক লৈ কিনে মানুহ খানকে ভয়ে খেলাই দিয়া নহ'লে বি মানুহ খানকে নোহোৱা নোহোৱা খবৰবিলাক আফ্ৰিকান সোৱাইন ফিভাৰ লগা ওপৰতে কৈ নুবুজাবলৈ কাৰণে বি মানা কৰি আছে। আৰু আকাশবাণী কহিমা পৰা ৰুৰেল কানেক্ট প্ৰগ্ৰাম ইমানতে শেষ কৰি আছে। আকৌ অহাকালি একে সময়তেহে লগ কৰা হ'ব। আপুনি এখন চব মানুহবি আকৌ অহাকালি শুনি দিবলৈ নাপাহৰিবি।
1: FM Dragoban
2: 103 MHz.
1: News, music and entertainment.
2: This is FM Dragoban.
1: FM 103 MHz.

0: FM 103 megahertz.
1: Hello, namaste, and a very good evening to all our beautiful bear listeners. I'm your sob ke swagat kure se de agash fan FM track ban 103 megahertz se. Aur main se apni ka lagaye jo wrong te. Idea sumani dia se SMS request program ya de hindi film kan program de. To ito program de ami kan sob participate kuro parbo. Apni ha la gana kan kono ba khushi bai na se aro ito request kuro mun ja se gole ito number de likhina badhai de me number as 9436805333. আগো একবার গুড়ি আছে 9436805333 আৰু আপনি খান এইটো মুভিলা নাম এইটো খান লিখি দিবি আকৌ কম্পালচৰিটো নহয় হ'লেও আপনি কোনোবাকে ডেডিকেট কৰোঁ মন যা আছে গ'লে এইটো খান বি ঠিক ঠাক লিখি না আপনি খান নাম আৰু আপনি কোনটো জেগাৰ পৰা লিখি আছে এইটো খান মিঠা পৰা ভাল পৰা লিখি না পঠাই দিবি আৰু এইটো মেছেজটো আহিছে গ'লে আমি গেট খানটো বজাই দিব চাও আপনি খান লাগে চইচেছ খান আমি বি শুনিবলৈ পাৰিব আৰু লিচনাৰ্ছ খান বি খুব এনজয় কৰি না শুনিবলৈ আছে তো চব মানুহবি ফোনটো উঠাবি আৰু টাইপ কৰিবি এছ এম এছ টেক্সট নাম্বাৰ আছে 9436805333 আমি ইয়াতে গীত এটা বজাই দিব আৰু এইটো আছে ৱেক আপ ছেট লা মুভি ব্ৰাডি আছে টাইটল গীত আছে আৰু আৱাজ আছে শংকৰ মহাদেৱন

0: of four major public sector banks to revamp the payment gateway system of the Central Board of Secondary Education. Indian Air Force introduces schemes for induction into Technical Branch Officers Cadre, allowing eligible candidates to apply based on their GAT scores. Government debunks message circulating on social media claiming that vehicles are involved in traffic violations and that bending challenge need to be paid immediately. And in badminton, two-time Olympic medalist P.V. Sindhu and Indian men's doubles pair of Sattvik Sairaj Rankireddy and Chirag Shetty advanced to round 16 in Singapore Open. That is all we have in this news headlines.
1: FM Tracker Band
2: 103 MHz.
1: News, music and entertainment.
2: This is FM Tracker Band.
1: FM 103 MHz.
0: Hello, namaste and a very good evening to all our beautiful BR listeners. I'm Yan Sobke Swagat Kurasiyade. Agashwani FM Tracker Band 113 MHz like a program. Duets and chorus. Mwase amnikan laka RJ Around T Aro আমি লগতে মৰমৰ জৰিনা এইটো প্ৰগ্ৰাম দি চামিল দিবি কোনে আপুনি আছো কি মাং কৰি আছে আৰু প্ৰগ্ৰাম বা টাইটল বা কোৱা নিচিনা এইটো গীত কাণ্ড ডুৱেটছ থাকিব নহ'লে বা কৰছ থাকিব আৰু মোলা ভাৱনা আছে কি আপুনি এইটো গানা কাণ্ড এনজয় কৰা শুনিব কোনা তো প্ৰগ্ৰাম শুৰু কৰা বোলা গীত বজাই দিয়া আছে লাগলা মুভি পৰা দিয়া আছে আৰু গীতলা নাম আছে জেইলি এণ্ড আৱাজ দিছি শ্ৰুতি পাঠক এণ্ড নৰেশ কামাত